ভাৰতীয় সংগীত জগতৰ এনে দুজন তাৰকা যাৰ কণ্ঠৰ যাদুত আজিও লাখ লাখ শ্ৰোতা বিমোহিত হৈ পৰে, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰ। যেতিয়াই এই দুগৰাকী মহান শিল্পী মাইক্ৰফোনৰ সন্মুখত থিয় হৈছিল, তেতিয়াই সৃষ্টি হৈছিল একো একোটা ইতিহাস। আহক আজি আমি উপভোগ কৰোঁ তেওঁলোকৰ কেইটিমান কালজয়ী গীত। প্ৰথমে লৈ আহিছো 1966 চনৰ মেৰা ছায়া ছবিখনৰ ইতি গীত। ৰাজা মেহদী আলী খানৰ শব্দ আৰু মদন মোহনৰ সুৰেৰে সৃষ্টি হোৱা এই গানটোৱে প্ৰেমৰ এক গভীৰ অনুভৱ কঢ়িয়াই আনে। বলক তেন্তে শুনো প্ৰথমটি গীত মেৰা ছায়া।

1970 চনত মুক্তি পোৱা অনামিকা ছবিখন মনত আছেনে? সঞ্জীৱ কুমাৰ আৰু জয়া ভাদুৰী অভিনীত এইখন এক সুন্দৰ ৰহস্যঘন ছবি আছিল। এই ছবিখনৰেই এটি জনপ্ৰিয় গীত আছিল মেৰী ভিগি ভিগিচি। কিশোৰ কুমাৰৰ আৱেগভৰা কণ্ঠ, আৰ ডি বৰ্মনৰ যাদুকৰী সুৰ, মজৰুহ চুলতানপুৰীৰ অনুভৱী শব্দ, এই তিনিওটাৰ মিশ্ৰণে গীতটোক এক সুকীয়া মহত্ব প্ৰদান কৰিছে। আহক শুনো মেৰী ভিগি ভিগিচি।

আজিকালিৰ ব্যস্ত জীৱনত আমি সপোন দেখিবলৈ যেন সময়ে নাপাওঁ, কিন্তু 1978 চনৰ ঘৰ চিনেমাখনৰ এটা গান আছিল যিয়ে আমাক নিশাৰ সপোনবোৰৰ সৈতে প্ৰেম কৰিবলৈ শিকাইছিল। গুলজাৰ চাহাবৰ অপূৰ্ব শব্দশৈলী, আৰ ডি বৰ্মনৰ সুৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠ, এই তিনিগৰাকী মহান শিল্পীৰ সংযোগত সৃষ্টি হৈছিল এটি চিৰসেউজ গীত, ফিৰ ৱহী ৰাত হে।

যেতিয়াই স্বাধীনতা আৰু জীৱনক নতুনকৈ উপভোগ কৰাৰ কথা আহে তেতিয়াই মনত পৰে 1965 চনৰ সেই চিৰহেউ চিনেমা গাইডখনৰ কথা, ৱাহিদা ৰেহমানৰ সেই অপূৰ্ব নৃত্য আৰু লতা মংগেশকাৰৰ অমৃতময় কণ্ঠ, যিয়ে প্ৰতিগৰাকী শ্ৰোতাৰ মনত এক নতুন উদ্দীপনা জগাই তোলে।

সেয়া আছিল গাইড চিনেমাখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠ। অনুষ্ঠানত এইবাৰ শুনক পাকিজা চিনেমাখনৰ পৰা এটি গীত, কমল অমৰোহীৰ সজীৱ শব্দশৈলী, গোলাম মহম্মদৰ সুৰ আৰু কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠ। পৰ্দাত আছিল অভিনেত্ৰী মীনা কুমাৰীৰ স্বভাৱসুলভ সৌন্দৰ্য। আহক শুনো মৌচম হে আশিকানা।

শায়ার বা কবিৰ কাম কি? নিজৰ বিষাদ, নিজৰ আবেগ অনুভূতিবোৰক ছন্দৰ ৰূপ দিয়া। কিন্তু যেতিয়া নিজৰ হৃদয় ভঙা শব্দবোৰেই কাৰোবাৰ বাবে হাস্যকৰ হৈ পৰে, তেতিয়া শায়াৰজন কেৱল কবি হৈ নাথাকে, তেওঁ হৈ পৰে বদনাম। 1971 চনৰ মেৰা নাম জোকাৰ চিনেমাখনৰ পৰা শচীন দেৱ বৰ্মন আৰু আনন্দ বক্সীৰ সৃষ্টি, অৰবিন্দ আৰু কিশোৰ কুমাৰৰ অমৰ কণ্ঠ মে শায়াৰ বদনাম গীতটি আহকচোন শুনো।

ভাৰতীয় সংগীত জগতৰ এটি চিৰসেউজ গীত যিয়ে মোৰ হৃদয়লৈ এক অজান শিহৰণ কঢ়িয়াই আনে। 1964 চনৰ বিখ্যাত চিনেমা ৱো কণ থিৰ সেই বিখ্যাত গানটি নেনা বৰসে, মদন মোহনৰ সুৰ আৰু ৰাজা মেহদী আলমৰ কথাৰে সজা গীতটিত প্ৰাণ ঢালি দিছিল আমাৰ সকলোৰে প্ৰিয় সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকৰে।

বাতৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 11:10 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 24 দিন, 1948 শকাব্দৰ 19 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 10 তাৰিখ। এতিয়া সময়